Bodegraven krijgen wel een Wesley Akash Gopi en Rotterdam krijgen wel een Dulhamrani, Suragni, Jangike, Vivasans Karkal, Bari Dumdham gezet hun wel heis, Khushi ke Mauke per, Didi Karishma Gopi, Chota Bhaikli en Larkun, Damien, Dean, Chaya en Daily ke terfse, Mamu ke liye badhaiya, Shubkamna, Pyar, Mahabbat ke saad farmaish ke. Wesley Akash Gopi en Suragni, Jangike, Vivasans Karkal, Bari Dumdham gezet hun wel heis, Khushi ke Mauke per, Dulhamrani, वैसली आकाश गोपी अपनी प्यारी प्यारी होने वाली दुल्हन रानी सुरागनी जंगी के वास्ते प्यार मोहब्बत दिल और जान के साथ फरमाइश करे हैं।